এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত কেইবাটাও পৰ্যটন পৰিক্ৰমা গঢ়ি তোলাৰ পৰিকল্পনা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি। আজি মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত 3-দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত। কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰী নিবাসত হোৱা খাদ্যৰ বিষক্ৰিয়াৰ ঘটনাৰ তদন্তৰ বাবে প্ৰতিষ্ঠানটোৰ পঞ্জীয়কক জিলা দণ্ডাধীশৰ নিৰ্দেশ। আৰু এছিয়ান গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত কেইবাটাও পৰ্যটন পৰিক্ৰমা গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হৈছে। বিশ্ব পৰ্যটন দিৱস উপলক্ষে কালি ডিমা হাছাও জিলাৰ ওমৰাংছত আয়োজিত অনুষ্ঠানত অংশ লৈ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পৰ্যটন পৰিক্ৰমাৰ অধীনত আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থাৰ উন্নয়নকে ধৰি কেইবাটাও অঞ্চলক সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ওমৰাংছক অসমৰ পৰ্যটনৰ মূল আকৰ্ষণ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। ডিমা হাছাওক আকৰ্ষণীয় আৰু বহনক্ষম পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ লগতে

0: অসমৰ পৰ্যটনৰ মানচিত্ৰত জিলাখনক উল্লেখনীয় পৰ্যটনস্থলী হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে পৰ্যটন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ মন্তব্য কৰে। পৰ্যটনৰ বিকাশৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা, শক্তিশালী আইন শৃংখলা আৰু সুদৃঢ় চৰকাৰী নীতি প্ৰধান চৰ্ত বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰে শীঘ্ৰেই অধিক শক্তিশালী পৰ্যটন নীতি যুগুত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। ডিমা হাছাও অচিৰেই অসমৰ পৰ্যটনৰ ভূস্বৰ্গ হিচাপে পৰিগণিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে স্থানীয় অৰ্থনীতি শক্তিশালী কৰাৰ বাবে অঞ্চলটোৰ লোকসকলক হোমষ্টেসমূহৰ অনলাইন পঞ্জীয়ন আৰু নতুন হোমষ্টে স্থাপনৰ বাবে আহ্বান জনায়। পৰ্যটন দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানটোত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাকে ধৰি বিভাগটোৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোৰ 16খন নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা। কালি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ ৰহা আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই কালি ৰহা, নগাঁও, বটদ্ৰৱা, ধিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপন হোৱাত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে ভোটকেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানী, বিজুলী সংযোগ আৰু শৌচাগাৰৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আয়ুক্ত আৰণ্যক শইকীয়াই সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু আন নিৰাপত্তা আৰক্ষী দলসমূহক সক্ৰিয় কৰি ৰাখিবলৈও আৰক্ষী অধীক্ষকগৰাকীক নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশ সেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত অভিযানৰ অধীনত আৰু সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি পৰিচ্ছন্নতা কাৰ্যসূচী ব্যাপক কৰি তোলাৰ বাবে ধেমাজি জিলাৰ বিভিন্ন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাৰ এক চমু প্ৰতিবেদন।
1: ধেমাজি জিলাৰ সকলোবোৰ বিভাগেই সম্প্ৰতি জিলাখনত স্বচ্ছতাই সেৱা আৰু সেৱা সংকল্প অভিযান কাৰ্যসূচীৰ অধীনত ভালেসংখ্যক স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেই উদ্দেশ্যেৰে চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থান, বজাৰ হাট, জলাশয়, পৰ্যটনস্থলী, উপাসনাস্থলী আদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰা, ঘৰে ঘৰে গৈ প্লাষ্টিকৰ সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, ছাত্ৰ ছাত্ৰীৰ মাজত পেলনীয়া সামগ্ৰীৰ পৰা কি ধৰণে ব্যৱহাৰযোগ্য সামগ্ৰী সৃষ্টি কৰিব পাৰি তাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা, চাফাই কৰ্মীসকলৰ সুৰক্ষাৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা, এক দিন এক ঘণ্টা এক চাট শীৰ্ষক বৃহৎ স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা, স্বচ্ছতাৰ বাবে স্বচ্ছ পাঠশালা, জনভাগিদাৰী কাৰ্যসূচী আৰম্ভ কৰা, ঠায়ে ঠায়ে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰা আদিকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বিবিধ স্বচ্ছতা কাৰ্যসূচী অনুষ্ঠিত হৈছে।
2: জিলাখনৰ ৰূপায়িত সেৱা সংকল্প অভিযান আৰু স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অধীনত ধেমাজিৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে কিদৰে কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই সম্পৰ্কত ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ ৰঞ্জন হাজৰিকাই আমাক এনেদৰে জনাইছে।
3: এই মাহৰ 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা প্ৰায় এমাহ জোৰা আমাৰ যি সেৱা সংকল্প অভিযান 17 অক্টোবৰ 2026 চনলৈকে হাতত লোৱা হৈছে। অন্যান্য কাৰ্যসূচী আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা আমি হাতত লৈছোঁ। মূলতে আমাৰ স্বচ্ছতা আৰু পৰিষ্কাৰ কৰি ৰখা যি আমাৰ মূল দায়িত্ব, সেইধৰণে আমি কিছুমান স্বচ্ছতা শিবিৰ আমাৰ অন্যান্য গাঁও পঞ্চায়ত এলেকাত আমি ইতিমধ্যে আমাৰ সেইধৰণৰ কেম্প আমি অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ ব্লকত যি প্লাষ্টিক আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনা আছে, সেই ব্যৱস্থাপনাৰ জৰিয়তে আমি সজাগতা সৃষ্টিৰ বাবে অন্যান্য কাৰ্যসূচী হাতত লৈছোঁ। আৰু আপোনালোকক জনাবলৈ পাই মই সুখী, জাবৰ জোথৰ জেনেৰেট কৰা যিখিনি জেগা আছে সেইখিনিৰ পৰা ইতিমধ্যে আমাৰ প্লাষ্টিক আৱৰ্জনাখিনি সুচাৰুৰূপে আমাৰ প্লাষ্টিক আৱৰ্জনা নিষ্কাশন কেন্দ্ৰলৈ আহি আছে। আৰু এইখিনিৰ পৰা ইতিমধ্যে আমি ৰেভিনিউ জেনেৰেট কৰা এটা মডেললৈ আমি ৰূপান্তৰিত হ'ব পাৰিছোঁ।
0: আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত 3-দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে ধৰ্মঘট স্থগিতকৰণৰ বিষয়ে নিশ্চিত কৰিছে। ভাৰতীয় বেংক সংগঠন IBA-ৰ সৈতে হোৱা এখন চুক্তি অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে কৈছে যে যোৱা নিশা

0: মুখত পালনৰ বিভিন্ন কাৰণ সন্দৰ্ভত ইউনাইটেড ফৰাম অব বেংক ইউনিয়নৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰীনিবাসত হোৱা খাদ্য বিষক্ৰিয়াৰ ঘটনাৰ সঠিক তদন্ত কৰিবলৈ জিলা দণ্ডাধীশে প্ৰতিষ্ঠানটোৰ পঞ্জীয়কক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ ছাত্ৰীনিবাসত পৰহি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত 15গৰাকীতকৈও অধিক ছাত্ৰী অসুস্থ হৈ পৰে আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জিলা দণ্ডাধীশে ঘটনা সংঘটিত হোৱাৰ দিনা ছাত্ৰীসকলক যোগান ধৰা খাদ্য, সেইসমূহৰ প্ৰস্তুতকৰণ আৰু পৰিচ্ছন্নতাৰ মানৰ লগতে অসুস্থ ছাত্ৰীসকলৰ চিকিৎসা তথা স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত বিতং তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
1: যোৱাকালি নিশা কোকৰাঝাৰ মেডিকেল কলেজত কিছু ছাত্ৰ ছাত্ৰী ভৰ্তি হৈছে হোষ্টেলৰ পৰা, চেণ্ট্ৰেল ইনষ্টিটিউট অৱ টেকন'লজি কোকৰাঝাৰৰ ছাত্ৰীবাসৰ নিবাসৰ পৰা। আমি এতিয়া আজিও হৈ আছে, কিছু ল'ৰা ছোৱালী আজিও চেগা চৰকাৰকে তেওঁলোকৰ ফুড পইজনিং হৈছে, খাদ্য বিষক্ৰিয়া হৈছে। আমাৰ দুজনকৈ ছিনিয়ৰ অফিচাৰ, ADC ৰেংকৰ অফিচাৰ তেওঁলোক তালৈকে গৈছে আৰু গোটেই বস্তুটো নিৰীক্ষণ কৰি আছে। আৰু ইতিমধ্যেই আমাৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰাও আমাৰ

0: সেন্ট্রেল ইনস্টিটিউট অফ টেকনোলজি কোকৰাঝাৰৰ ছাত্রীবাসৰ নিবাসৰ পৰা আমি এতিয়া আজিও হৈ আছে কিছু লৰা ছোৱালী আজিও চেগা চৰককে তেওঁলোকৰ ফুড পয়জনিং হৈছে, খাদ্য বিষক্ৰিয়া হৈছে। আমাৰ দুজনকৈ ছিনিয়ৰ অফিচাৰ, ADC ৰেংকৰ অফিচাৰ তেওঁলোক তালৈকে গৈছে আৰু গোটেই বস্তুটো নিৰীক্ষণ কৰি আছে। আৰু ইতিমধ্যে আমাৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰাও আমাৰ ল'ৰা ছোৱালীখিনিৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা হৈছে, সকলো সংকটমুক্ত। যোৱাকালি ৰাতিৰ পৰা আমি যেতিয়া গম পাওঁ যে অতি নিম্ন মানদণ্ডৰ খাদ্য তেওঁলোকে যোগান ধৰিছে, তাৰ কাৰণে আমি ইতিমধ্যে আমি এটা কমিটি গঠন কৰি দিছোঁ আৰু তেওঁলোকে এতিয়াও এই অনুষ্ঠানটোতে আছে, CIT-তে আছে। আৰু তাৰ পৰা আমি যি আজি যিখিনি ৰিপৰ্ট পাম তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম।
1: বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক অনুষ্ঠানটো 29 নৱেম্বৰত ভাৰত মণ্ডপমত আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটো নিশ্চিত হৈছে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰেক্ষাগৃহ আৰু অন্যান্য দিশসমূহ পৰিদৰ্শন কৰি উচ্চপদস্থ বিষয়াসকলৰ পৰা অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সুধাকণ্ঠৰ অমৰ সৃষ্টি আৰু অমূল্য অৱদানৰ প্ৰতি সন্মান জনাৰ উদ্দেশ্যে এই চিৰস্মৰণীয় শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত চলিত বৰ্ষৰ 31 জুলাই পৰ্যন্ত 5 বছৰ পুৰণি 17,525টা গোচৰ বিচাৰাধীন হৈ আছে। আনহাতে ন্যায়ালয়ত মুঠ 48,728টা গোচৰ বিচাৰাধীন হৈ আছে বুলি উচ্চ ন্যায়ালয়ৰ সূত্ৰে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত 35,642টা দেৱানী আৰু 13,086টা ফৌজদাৰী গোচৰ। ইয়াৰ উপৰি উচ্চ ন্যায়ালয়ৰ বাহিৰৰ বিচাৰপীঠসমূহত চলিত বছৰৰ 31 জুলাই পৰ্যন্ত 5 বছৰ পুৰণি 228টা গোচৰ বিচাৰাধীন হৈ আছে। ইয়াৰে কোহিমা বিচাৰপীঠত 46, আইজল বিচাৰপীঠত 44 আৰু ইটানগৰ বিচাৰপীঠত 138টা গোচৰ বিচাৰাধীন হৈ আছে বুলি জানিব পৰা গৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথ জিলাৰ 3টা বিধানসভা সমষ্টিত নমো সেৱাগাথা এক অন্তহীন কাহিনী শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। গহপুৰ বিধানসভা সমষ্টিৰ গমেৰী, ডিপ্ৰা, গহপুৰ নগৰ আৰু চেংমৰা কেন্দ্ৰত এই বিশেষ বাটৰ নাটখন প্ৰদৰ্শন কৰা হয়। জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ মুঠ 12টা স্থানত সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি এই বাটৰ নাট প্ৰদৰ্শন কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে আহ্বায়ক তথা শিল্পী আৰু কলাকুশলীসকলক ধন্যবাদ জ্ঞাপন কৰিছে। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰাৰ ৰাংডোক্ৰাম গাঁৱত ছেপ্টিক টেংকৰ ভিতৰত বিষাক্ত গেছৰ ফলত দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 4জন শ্ৰমিকৰ মৃত্যু হয়। এই শ্ৰমিককেইজনে কালি বিয়লি নতুনকৈ নিৰ্মাণ কৰা ছেপ্টিক টেংকৰ ঢাকনি খোলাৰ চেষ্টা চলোৱাৰ সময়তেই এজন শ্ৰমিক টেংকৰ ভিতৰত পৰি যায়। পাছত তেওঁক উদ্ধাৰৰ বাবে টেংকলৈ নামি যোৱা আন 3জনো বিষাক্ত গেছৰ প্ৰভাৱত অচেতন হৈ পৰে। স্থানীয় লোকে 4জন শ্ৰমিককে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। অসম কন্যা লাভলীনা বৰগোহাঁই এছিয়ান গেমছৰ নৱম দিনা আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। 75 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী চিয়ং শ্বুৱেনৰ সন্মুখীন হ'ব। 2023 চনৰ এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা লাভলীনাই এইবাৰ উন্নত ফলাফলৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলাব। কালি অংকুশ, শচীন, নৰেন্দৰ আৰু পাৰ্বিনে নিজ নিজ ওজন শাখাত ছেমি ফাইনেলত প্ৰৱেশেৰে 4টা পদক নিশ্চিত কৰিছে। এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন পুৱা 10:30 বজাত আৰম্ভ হ'ব। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে উৎকৃষ্ট প্ৰদৰ্শনেৰে সোণৰ পদকৰ বাবে আপ্ৰাণ চেষ্টা চলাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সংগীতা শৰ্মাৰ সৈতে।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত দেশজুৰি ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম বৃদ্ধিৰ সম্ভাৱনা, অসুস্থ সমাজ, নিতৌ বৃদ্ধি অপমৃত্যু, পুঁজিপতিলৈ হস্তান্তৰৰ বাবে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আদি ভিন ভিন বাতৰিয়ে প্ৰথম পৃষ্ঠাত গুৰুত্ব পাইছে। অসমীয়া প্ৰতিদিন কাকতে আধুনিক অৰুণাচলক নিৰ্মাণ কৰিছে অসমেহে শিৰোনামেৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ 2026 উদ্বোধন কৰাৰ বাতৰিক প্ৰধান বাতৰিৰ স্থান দিছে। অসমীয়া খবৰ কাকতে কাছাৰৰ ভূগৰ্ভত গেছ ওলাব পাৰে শিৰোনামেৰে কাছাৰ জিলাৰ আমৰাঘাটত গেছ অন্বেষণ ক্ষেত্ৰ পৰিদৰ্শন কৰি তেল আৰু প্ৰাকৃতিক গেছ নিগমে আশা প্ৰকাশ কৰাৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে 450 কোটি বছৰ পূৰ্বে সমুদ্ৰ

0: তলিত আছিল কাৰ্বি আংলঙৰ পাহাৰ শিৰোনামেৰে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাত কাৰ্বি পাহাৰৰ শৈলগ্ৰন্থি হিমালয় সৃষ্টিৰো বহু আগৰ সংক্ৰান্তীয় বাতৰি আলোকচিত্ৰসহ তথ্য সহকাৰে প্ৰকাশ কৰিছে। আসাম ট্ৰিবিউনে তিনিদিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰৰ বাতৰি আজিৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম চি জে পিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী। আমাৰ অসম কাকতত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিত আজিৰে পৰা মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ আৰম্ভ কৰাৰ বাতৰি মুখ্যমন্ত্ৰী ওলাল নগাঁৱলৈ ধুমুহাৰ দৰে চলাব প্ৰচাৰ শিৰোনামেৰে পৰিৱেশন কৰিছে। এই সন্দৰ্ভত দৈনিক জনভূমি কাকতৰ শিৰোনাম নগাঁৱত আজিৰে পৰা মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ। নিয়মীয়া বাৰ্তা কাকতে নীতি আয়োগৰ প্ৰতিবেদনত দেশত শিক্ষিতৰ মাজতে সৰ্বাধিক নিবনুৱাৰ এটা উদ্বেগজনক তথ্যৰ বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। দ্য চেণ্টিনেল কাকতে গোষ্ঠীগত সংঘৰ্ষই মণিপুৰলৈ পৰ্যটকৰ আগমন হ্ৰাস কৰা বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সংগীতা শৰ্মা। বিশিষ্ট বড়ো সাহিত্যিক বড়ো সাহিত্য সভাৰ উপসভাপতি কমলাকান্ত মুছাহাৰীৰ কালি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। 60 বছৰীয়া মুছাহাৰী কিছুদিন পূৰ্বে নিজ বাসগৃহত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পাছত চিকিৎসাধীন হৈ আছিল। বড়ো ভাষা আৰু সাহিত্যলৈ মুছাহাৰীয়ে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত কেইবাটাও পৰ্যটন পৰিক্ৰমা গঢ়ি তোলাৰ পৰিকল্পনা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি, আজি মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত 3দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত। কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰী নিবাসত হোৱা খাদ্যৰ বিষক্ৰিয়াৰ ঘটনাৰ তদন্তৰ বাবে প্ৰতিষ্ঠানটোৰ পঞ্জীয়কক জিলা দণ্ডাধীশৰ নিৰ্দেশ। আৰু এছিয়ান গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

0: nona ne kang sam por phai plia por pen a sami salam te pen biuta te pi arjuik sina
1: নমস্কার, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক লোকপিয়লৰ বাবে সময় দিবলৈ আহ্বান জনাইছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও প্ৰস্তুতি চলাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত চলিত বছৰৰ 31 জুলাই পৰ্যন্ত 5 বছৰ পুৰণি 17,525 গোচৰ বিচাৰাধীন হৈ আছে। আনহাতে ন্যায়ালয়ত মুঠ 48,728 গোচৰ বিচাৰাধীন হৈ আছে বুলি উচ্চ ন্যায়ালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ কৃষকসকলক উদ্যান শস্যৰ প্ৰতি উৎসাহিত কৰাৰ বাবে

0: পূব তথা হিমালয়ৰ পাৰৰ দেশৰ উদ্যান শস্য অভিযানৰ অধীনত জি আই টেগযুক্ত তেজপুৰৰ লিচুৰ 2000টা পুলি আজি বিতৰণ কৰা হয়। আজি বিশ্ব জলাতংক ৰোগ দিৱস। মাৰাত্মক ৰোগবিধ প্ৰতিৰোধ তথা 2030 চনৰ ভিতৰত নিৰ্মূল কৰিবলৈ সকলোকে এই ক্ষেত্ৰত সজাগ হ'বলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে। আজিৰে পৰা প্ৰস্তাৱিত ৰাষ্ট্ৰজুৰি তিনিজনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। কিংবদন্তী সংগীত শিল্পী কোকিল কণ্ঠৰে অগণন শ্ৰোতাজনতাক মন্ত্ৰমুগ্ধ কৰা লতা মংগেশকাৰৰ জন্মবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। অহা 1 অক্টোবৰত পালন কৰিবলগীয়া অসম আৰক্ষী দিৱস উপলক্ষে অসম আৰক্ষীয়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। নেপালত বিগত 4 দিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত 21জন লোকে প্ৰাণ হেৰুৱাইছে আৰু অসম কন্যা লাভলীনা বৰগোহাঁয়ে আজি এছিয়ান গেমছৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী মহাবাহু লংপেন আদুনগে পিনি কার্বি জাই মেঘ লংপেন চিহুচিপুত আলামজে আর জুপনিক সিনাং পিনি লাবংস চিহুচিপুত আংডেং লংপেন ইনুত আনং কেদো লুমসেপো সাঠে রংপি আলাং নিপেন কা চিহুচিপুত পন আলামজে আর জুপনিক সিনাং
2: পিনি চিহুচিপুত আংডেং লং লুমসেপো সাঠে রংপি আকাই আলামু আদুন্থু আংডেং আর্জিক সেনাং চিহুত চিপুত বাং অজয় কুমার বরা।

0: অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া, মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল KYC আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। RBIয়ে কয়,
1: জানি লওক, সতৰ্ক হৈ ৰওক।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: নগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত অহা 6 অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা, ৰাজ্যৰ গাঁও পঞ্চায়তসমূহৰ কাম কাজ সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে সমাপন কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত, বিশ্ব জলতাংক ৰোগ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত ছিংগাপুৰ নিবাসী তন্ময় ফুকনৰ আজি সাক্ষ্যদান আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ এই পৰ্যন্ত 4টা পদক অৰ্জন, অসম কন্যা লাভলীনা বৰগোহাঁইৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও সংসদীয় সমষ্টিৰ অধীনস্থ অঞ্চলত অহা 6 অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে। সেই অনুসৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠান, বেংক, চাহ বাগিচা উদ্যোগকে ধৰি সকলো কাৰ্যালয় অহা 6 অক্টোবৰত ৰাজহুৱা বন্ধ পালন কৰা হ'ব। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰহাত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে। জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই কালি ৰহা, নগাঁও, বটদ্ৰৱা, ঢিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপন হোৱাত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে ভোটকেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানী, বিজুলী সংযোগ আৰু শৌচাগাৰৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আয়ুক্ত আৰণ্যক শইকীয়াই সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু আন নিৰাপত্তা আৰক্ষীৰ দলসমূহক সক্ৰিয় কৰি ৰাখিবলৈও আৰক্ষী অধীক্ষকগৰাকীক

0: নিৰ্দেশ দিয়ে। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভোটাৰৰ অন্তৰ্ভুক্তি আৰু নিৰ্বাচনৰ প্ৰস্তুতি নিশ্চিত কৰাৰ দিশত এক পদক্ষেপ হিচাপে মৰিগাঁও জিলা প্ৰশাসনে ভোটগ্ৰহণ আৰু জৰুৰী দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে ডাকযোগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উপলক্ষে আজি মৰিগাঁও মহাবিদ্যালয় ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডাকযোগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। একে সময়তে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীৰ বিষয়া কৰ্মচাৰীৰ বাবেও ডাকযোগে ভোটদান অনুষ্ঠিত কৰা হয়। ডাকযোগে ভোটদানৰ সুবিধাৰ বাবে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত 1 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈ ৰাজহুৱা সহায়তা কেন্দ্ৰ কাৰ্যক্ষম হৈ থাকিব বুলি জনোৱা হৈছে। ইয়াৰ উপৰি 5 অক্টোবৰত মৰিগাঁও মহাবিদ্যালয়ৰ ইছ্যু আৰু ৰিচিভ কেন্দ্ৰটো এটা অতিৰিক্ত ৰাজহুৱা সহায়তা কেন্দ্ৰ কাৰ্যক্ষম হৈ থাকিব। ইফালে এই উপ নিৰ্বাচনত ব্যৱহৃত EVM আৰু VVPATসমূহ কাইলৈ নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থী আৰু তেওঁলোকৰ প্ৰতিনিধিৰ উপস্থিতিত কাৰ্যক্ষম কৰি তোলা হ'ব। নগাঁও জিলাৰ নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত আৰণক শইকীয়াই এই কথা প্ৰকাশ কৰি কয় যে কাইলৈ জিলাখনৰ ঢিং ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ বাবে দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত আৰু নগাঁও বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ বাবে নগাঁও চৰকাৰী লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংশ্লিষ্ট সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ তত্বাৱধানত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। তদুপৰি এই EVM আৰু VVPATসমূহৰ সঠিক কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ দ্বাৰা পৰ্যাপ্ত ভোটদানৰ আখৰা আৰু সুবিধা প্ৰদান কৰা হ'ব। এই নিৰ্বাচন প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী বিধি অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফী কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে জনাইছে। ৰাজ্যৰ গাঁও পঞ্চায়তসমূহৰ কাম কাজ সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে সমাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নীতি আয়োগৰ গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজখণ্ডৰ উদ্যোগত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত আজি গুৱাহাটীত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাত গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী অতুল বৰাই এই কথা সদৰি কৰে। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে পঞ্চায়ত ব্যৱস্থা অধিক শক্তিশালী হলেহে গ্ৰামাঞ্চলৰ সম্ভৱ হ'ব। পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিসকলক অধিক প্ৰশিক্ষণৰ প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি পঞ্চায়তসমূহ 39 লাখ মহিলাই সক্ৰিয়ভাৱে কাম কৰি আছে। উল্লেখযোগ্য যে ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে গ্ৰামাঞ্চলক আত্মনিৰ্ভৰ, ডিজিটেলভাৱে সক্ষম আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সহনশীল কৰি তোলাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। খানাপাৰাত থকা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই কৰ্মশালাত পঞ্চায়ত পৰ্যায়ত মানৱ সম্পদৰ উন্নয়ন, বিকেন্দ্ৰীকৃত পৰিকল্পনা আৰু স্থানীয় পৰিকল্পনাক লৈ গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্য চৰকাৰে নগৰ আৰু গ্ৰামাঞ্চল উভয়তে গোটা আৱৰ্জনা ব্যৱস্থাপনা অধিনিয়ম 2026 বলবৎ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰই কয় যে নতুনকৈ প্ৰৱৰ্তন কৰা এই অধিসূচনা 2016ৰ নিয়মাৱলীতকৈ পৃথক। নতুন অধিনিয়মে আৱৰ্জনাসমূহৰ উৎসক 4টা পৃথক ভাগত ভাগ কৰিছে। এই ভাগকেইটা হৈছে তিতা আৱৰ্জনা, শুকান আৱৰ্জনা, অনাময় আৱৰ্জনা আৰু বিশেষ যত্নৰ আৱৰ্জনা। অধ্যক্ষ ডঃ মিশ্ৰই কয় যে আৱৰ্জনা ব্যৱস্থাপনা এতিয়া গতানুগতিক প্ৰক্ৰিয়াৰ পৰা অৰ্থনীতিৰ পৰ্যায়লৈ পৰিৱৰ্তিত হৈছে। নতুন নিয়মৰ অধীনত আৱৰ্জনা স্থানান্তৰণৰ দায়িত্বত থকা প্ৰতিষ্ঠানসমূহে নিৰ্দিষ্ট পৰ্টেলযোগে পঞ্জীয়ন কৰিব লাগিব। শুকান আৱৰ্জনাসমূহ কেৱল পঞ্জীয়নভুক্ত পুনঃ ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰিব লাগিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
1: আজি বিশ্ব জলাতংক দিৱসৰ সৈতে সংগতি ৰাখি শ্ৰীভূমি জিলাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শ্ৰীভূমিৰ উদ্যোগত বিশ্ব জলাতংক দিৱস পালন কৰা হয়। এই উপলক্ষে জলাতংকৰ ৰোগ প্ৰতিৰোধ আৰু সময়মতে চিকিৎসা গ্ৰহণৰ বিষয়ে জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে এক সজাগতামূলক ৰেলী উলিওৱা হয়। করিমগঞ্জ সিভিল হাসপাতালৰ পৰা উলিওৱা ৰেলীৰ শুভাৰম্ভ কৰে হাসপাতালখনৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাক্তৰ শুভাংশু ভট্টাচাৰ্যই। অনুষ্ঠানত জিলা মহামাৰী বিশেষজ্ঞ সুমিত ৰায়, জিলা তথ্য ব্যৱস্থাপক অমিত ৰায়, মাইক্ৰবায়লজিষ্ট সুপ্ৰতীক ৰায়ো উপস্থিত থাকে। এই দিৱসৰ সৈতে সংগতি ৰাখি ধুবুৰীতো জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা সজাগতামূলক কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে ধুবুৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয় চৌহদত কুকুৰৰ বিনামূলীয়া চিতা প্ৰদান শিবিৰ আৰু সজাগতা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা পশুপালন বিষয়া সৌৰভ বৰগোহাঁই, ধুবুৰী পৌৰসভাৰ পৌৰ

0: সভাপতি ডাঃ দেৱময় সান্যাল, ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জ্যোতি কুমাৰ দাসকে ধৰি জিলা পশুপালন বিভাগৰ ভালেসংখ্যক চিকিৎসা বিষয়া আৰু কৰ্মী উপস্থিত থাকে। মাজুলীতো এই দিৱসৰ সৈতে সংগতি ৰাখি পথত ঘূৰি ফুৰা গৰাকীবিহীন ভালেকেইটা কুকুৰক এই প্ৰতিষেধক টীকা প্ৰদান কৰা হয়। আজি বিশ্ব জলাতংক দিৱস উপলক্ষে শ্ৰীশ্ৰী ভোগপুৰ সত্ৰত এখন সভাৰ আয়োজন কৰা হয়। এই সভাত মাজুলী জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়া ডঃ থানেশ্বৰ মুদৈয়ে জলাতংক ৰোগৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। মৰিগাঁও জিলাৰ ভূৰবন্ধা মডেল হাস্পতালতো বিশ্ব জলাতংক ৰোগ দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত চিকিৎসালয়খনৰ উপ অধীক্ষক এছ ডি এম মণিকা বৰা, জি এন এম এছ, এ এন এম এছ আৰু প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম ছাত্ৰ ছাত্ৰীৰ লগতে চিকিৎসালয়লৈ অহা ৰোগী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে জলাতংকত মৃত্যু আৰু ইয়াৰ ভয়াৱহতা সম্পৰ্কে সকলোকে সজাগ কৰা হয়। জলাতংক প্ৰতিৰোধৰ ক্ষেত্ৰত কুকুৰৰ টীকাকৰণ, মানুহৰ ক্ষেত্ৰত সময়মতে ৰেবিজ প্ৰতিষেধক চিতাগ্ৰহণ ইত্যাদি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। উল্লেখযোগ্য যে 2030 চনৰ ভিতৰত এই ৰোগ নিৰ্মূল কৰিবলৈ তথা এই ক্ষেত্ৰত সজাগ হবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে সকলোকে আহ্বান জনাইছে। লগতে কোনো জন্তুৱে কামুৰিলে চাবোন আৰু পানীৰে কামোৰা অংশ পৰিষ্কাৰকৈ ধোৱা, এণ্টিছেপ্টিক লগোৱা, পোহনীয়া কুকুৰক জলাতংক প্ৰতিষেধক দিয়াৰ লগতে জন্তুৱে চেলেকা বা আঁচোৰা উপেক্ষা নকৰিবলৈ, কামোৰা অংশ বান্ধি নাৰাখিবলৈ তথা আনুষাংগিক সতৰ্কতামূলক ব্যৱস্থা মানি চলিবলৈকো আহ্বান জনোৱা হৈছে। তদুপৰি স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে 104 আৰু এম্বুলেন্স সেৱাৰ বাবে 108 ডায়েল কৰিবলৈকো এক বিজ্ঞপ্তিযোগে কোৱা হৈছে। ছিংগাপুৰ নিবাসী তন্ময় ফুকনে আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত সাক্ষ্য প্ৰদান কৰে। পুৱা 10:30 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ বিশেষ ফাষ্ট ট্ৰেক আদালতে তেওঁৰ সাক্ষ্য গ্ৰহণ কৰে। আজি সাক্ষ্যদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ কাইলৈ পুনৰ ফাষ্ট ট্ৰেক আদালতত হাজিৰ হ'ব লাগিব। উল্লেখযোগ্য যে এতিয়ালৈকে 5গৰাকী প্ৰৱাসী অসমীয়াই বিশেষ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্যদান কৰিছে। অভিযোগ অনুসৰি তন্ময় ফুকনে 19 ছেপ্টেম্বৰৰ ইয়ট পাৰ্টিৰ আয়োজন কৰিছিল। এই সন্দৰ্ভত প্ৰৱাসী অসমীয়া তন্ময় ফুকনে এইদৰে কয়।
1: ফাষ্ট ট্ৰেকত চলি আছে, শেষ হোৱা নাই, আজি প্ৰথম দিনা হৈছে আৰু কেইবাদিনো লাগিব তেতিয়া মই ক'ব পাৰিম। ভিতৰত কি হৈছে মই একো ক'ব নোৱাৰোঁ। আমি প্ৰথমতে ছিংগাপুৰত ক'লোঁ, ইয়াত ক'লোঁ, এছ আই ডি টিমৰ ওচৰত যোৱাবছৰ আহি পেলাই যে এতিয়া আকৌ কৈছোঁ, আকৌ আহিব লাগিলে আকৌ আহিম। আমি এবছৰত 5 বাৰ দিয়া হৈছে, 5th টাইম হয়। সেইকাৰণে তোমালোকে সেইটো এপ্ৰিচিয়েট কৰিবা। বা ফাষ্ট ট্ৰেক আদালতখন গঠন হৈছে, মাননীয় আদালত ইমান ধুনীয়াকৈ কামখিনি কৰি গৈ আছে। আমি ডেফিনেটলি ভাবিছোঁ যে বস্তুটো ভালকৈ আগুৱাই যাওক আৰু শেষত যি হ'ব লাগে তাৰ ফলাফলটো অতি শীঘ্ৰে ওলাওক। মই যিখিনি সাক্ষ্যদান কৰিলোঁ সেইখিনিয়ে যেন জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াত খুবেই হেল্প কৰে, হেল্প কৰি পেলাই যেন অতি সোনকালে তাৰ এটা কনক্লুজন হ'ব লাগে আৰু যদি তাৰ যদি কোনোবাই দোষী ওলায় দোষীয়ে তাত ঠিকমতে শাস্তি পাওঁ, মই সেইটো ক'ব বিচাৰিছোঁ।
0: তন্ময় ফুকনৰ সাক্ষ্যই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গৰ জামিনৰ শুনানি গ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৰিৰ সভাপতিত্বত আজি জিলাখনত সমাগত দুৰ্গা পূজা নিয়াৰিকৈ উদযাপনৰ অৰ্থে চলি থকা প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনত বিভিন্ন স্থানৰ দুৰ্গা পূজা সমিতিৰ প্ৰতিনিধিসকলৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, আৰক্ষী বিষয়া, স্বাস্থ্য আৰু অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডকে ধৰি ভালেসংখ্যক বিভাগৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকত দুৰ্গা পূজাৰ সময়ত যান বাহনৰ ব্যৱস্থাপনা, ভিৰ নিয়ন্ত্ৰণ, ৰাজহুৱা সুৰক্ষা, জৰুৰীকালীন প্ৰস্তুতি, পৰিষ্কাৰ পৰিচ্ছন্নতা, বিদ্যুৎ যোগান আৰু অন্যান্য অত্যাৱশ্যকীয় ব্যৱস্থাৱলীৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়।
2: ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'বলগীয়া তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল অহা 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি যৌথভাৱে অসম ক্ৰিকেট সন্থা আৰু যান বাহন আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁলোকে জনোৱা অনুসৰি 30 ছেপ্টেম্বৰত মহানগৰীৰ এ কে আজাদ ৰোড, এ কে দেৱ ৰোড আৰু বৰ্ষাপাৰাৰ মূল পথত বাণিজ্যিক বাহন আৰু ধীৰ গতিৰ বাহন চলাচল কৰিব নোৱাৰিব। কুল বসুমতাৰী পথটো ওৱান ৱে হিচাপে ঘোষণা কৰা হৈছে। ভি আই পি পাছ থকা বাহনসমূহ এ কে আজাদ পথেৰে খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব। অসম ক্ৰিকেট সন্থাই জনোৱা মতে এতিয়ালৈকে খেলখনৰ 20,000 টিকট বিক্ৰী হৈছে। 2,000 টিকট এতিয়াও অনলাইনত উপলব্ধ হৈ আছে। অসম ক্ৰিকেট সন্থাই জনোৱা মতে দুপৰীয়া 12 বজাত দৰ্শকৰ বাবে খেলপথাৰৰ মূল প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব। জাপানৰ আৰ চি নাগৰিয়াত চলি থকা এছিয়ান গেমছত আজি ভাৰতে এই পৰ্যন্ত 4টা পদক অৰ্জন কৰিছে। অসম কন্যা লাভলীনা বৰগোহাঁয়ে আজি এছিয়ান গেমছৰ 75 কিলোগ্ৰাম ওজন শাখাৰ

ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী চিয়ং শ্বুয়েনক 5-0 ব্যৱধানত পৰাস্ত কৰে। কালি অংকুশ, শচীন, নৰেন্দ্ৰ আৰু পাৰ্বিনে নিজ নিজ ওজন শাখাত ছেমি ফাইনেলত প্ৰৱেশেৰে 4টা পদক নিশ্চিত কৰিছে। ভাৰতীয় এথলীট গুলবীৰ সিঙে আজি পুৰুষৰ 1500 মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চলিত প্ৰতিযোগিতাত দ্বিতীয়টো ৰূপৰ পদক অৰ্জন কৰিছে। এথলীটগৰাকীয়ে পূৰ্বতে পুৰুষৰ 10,000 মিটাৰ দূৰত্বৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছে। ভাৰতে সম্প্ৰতি 4টা সোণ, 18টা ৰূপ আৰু 19টা ব্ৰঞ্জসহ 39টা পদকেৰে তালিকাৰ দ্বাদশ স্থানত আছে। সম্প্ৰতি পদক তালিকাত 221টা পদকেৰে চীন প্ৰথম, 164টা পদকেৰে জাপান দ্বিতীয় আৰু 90টা পদকেৰে দক্ষিণ কোৰিয়া তৃতীয় স্থানত আছে। অহা 4 অক্টোবৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব। গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত মানাহপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী শামসুল হকৰ আজি নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 76 বছৰ। বজালি জিলাৰ কালদিয়া নৈত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মৃতদেহটো বজালিৰ বামুণকুছি ডেকাপাৰা গাঁৱৰ সঞ্জীৱ ডেকা বুলি চিনাক্ত কৰা হৈছে। যুৱকজন 27 ছেপ্টেম্বৰৰ পুৱাৰ পৰা সন্ধানহীন হৈ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত অহা 6 অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা। ৰাজ্যৰ গাঁও পঞ্চায়তসমূহৰ কাম কাজ সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে সমাপন কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত। বিশ্ব জলাতংক ৰোগ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত ছিংগাপুৰ নিবাসী তন্ময় ফুকনৰ আজি সাক্ষ্যদান আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ এই পৰ্যন্ত 4টা পদক অৰ্জন। অসম কন্যা লাভলিনা বৰগোহাঁইৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

অপেক্ষাবোৰ মৰমেৰে মনতেই সাঁচি থৈছোঁ, দলিচা পাৰিছোঁ। মনলৈ আহিবা, মনতেই থাকিবা তুমি।